এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ, ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা, ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি, বায়ুসেনা বাহিনীৰ ইম্ফলত আবদ্ধ অসমৰ 132গৰাকী NCC কেডেটক উদ্ধাৰ, অসমত উপলব্ধ সহজে দাহ্য কয়লাক ভৱিষ্যতৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে পাঞ্জাব কিংছৰ 7 উইকেটত জয়লাভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। বিত্তমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিগত 5 বছৰত অসমলৈ আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে শ্ৰীমতী সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰে। চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা মতে আলোচনাকালত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু বিনিয়োগ সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে ডঃ শৰ্মাই বিত্তমন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ কয় যে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে তথা যোগাযোগ ব্যৱস্থা উন্নতি সাধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি প্ৰকল্প, ঔদ্যোগিক বিনিয়োগ আৰু কল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে। বৈঠকত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটা আৰু মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কে দ্বিবেদী উপস্থিত থাকে। ডঃ শৰ্মাই আজি পুৱা দিল্লীত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিব। তাৰ পাছত দিল্লীৰ আছাম হাউচৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21ৰ পৰা 26 মেলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মেত অন্ত পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কৰ উপস্থিতিত সদনৰ কাম কাজ এদিনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদনত কাইলৈ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব। চৰকাৰে 26 মেত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব আৰু বিধেয়কখন সন্দৰ্ভত আলোচনা চলিব। বায়ুসেনা বাহিনীয়ে মণিপুৰৰ অশান্ত পৰিস্থিতিৰ বাবে ইম্ফলত আবদ্ধ হৈ থকা অসমৰ 132গৰাকী NCC কেডেটক কালি উদ্ধাৰ কৰে। বায়ুসেনা বাহিনীৰ AN-32 শ্ৰেণীৰ দুখন বিমানেৰে এই কেডেটসকলক অসমলৈ অনা হয়। ইয়াৰে 54গৰাকী যোৰহাট বিমানঘাটিলৈ আৰু বাকীসকলক গুৱাহাটীলৈ অনা হয়। এই কেডেটসকলে ইম্ফলত 11ৰ পৰা 20 মেলৈ অনুষ্ঠিত NER ফ্লাইং কেম্পত অংশগ্ৰহণ কৰিছিল আৰু 20 মেত ইম্ফলত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ বাবে পদপথসমূহ বন্ধ হৈ পৰাত অসমলৈ আহিব নোৱাৰি

0: শৃংখলতে আবদ্ধ হৈ পৰে। কেডেট আৰু অভিভাৱকসকলে কেডেটসকলৰ সুৰক্ষাৰ প্ৰতি সঁহাৰি আৰু দায়বদ্ধতাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু বায়ুসেনাক কৃতজ্ঞতা জ্ঞাপন কৰিছে। দেশত উদ্ভৱ হোৱা ইন্ধন, সাৰ আৰু ঔদ্যোগিক কেঁচামালৰ যোগানৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰে অসমত উপলব্ধ সহজে দাহ্য কয়লাক ভৱিষ্যতৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ লক্ষ্যৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পসমূহৰ বাবে 37,500 কোটি টকাৰ বৃহৎ আঁচনিত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ জৰিয়তে দেশত উপলব্ধ কয়লা সম্পদক গেছ, সাৰ আৰু বিভিন্ন ঔদ্যোগিক ৰাসায়নিক পদাৰ্থলৈ ৰূপান্তৰিত কৰি বিদেশী আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মন্ত্ৰীসভাৰ সিদ্ধান্ত সদৰি কৰি কয় যে বৰ্তমান বিশ্বজুৰি চলি থকা ৰাজনৈতিক অস্থিৰতা আৰু পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত দেশ আত্মনিৰ্ভৰ হোৱাটো অত্যন্ত প্ৰয়োজনীয়। বিশেষকৈ ইৰাণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংকটৰ ফলত বিশ্বৰ বজাৰত তেল, গেছ আৰু সাৰৰ যোগান ব্যাহত হোৱালৈ চাই কেন্দ্ৰীয় চৰকাৰে গেছীয়কৰণৰ বৃহৎ পদক্ষেপ লৈছে। এই নতুন আঁচনি অনুসৰি কয়লাক গেছলৈ ৰূপান্তৰিত কৰাৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত চৰকাৰে প্ৰকল্পৰ যন্ত্ৰপাতি আৰু প্ৰকল্প স্থাপনৰ ব্যয়ৰ 20% পৰ্যন্ত ৰাজ সাহায্য আগবঢ়াব। প্ৰতিটো প্ৰকল্পৰ বাবে সৰ্বাধিক 5,000 কোটি টকা পৰ্যন্ত চৰকাৰী সাহায্য প্ৰদান কৰা হ'ব। চৰকাৰে 2030 চনৰ ভিতৰত বছৰি 10 কোটি টন কয়লা গেছীয়কৰণৰ আওতালৈ অনাৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ জৰিয়তে বছৰি প্ৰায় 7,50,00,000 টন কয়লাৰ পৰা বিকল্প ইন্ধন, ইউৰিয়া, এমনিয়া, মিথানল, চিগনেছ আদি উৎপাদন কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ কয়লা এই ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো এই কয়লাৰ জ্বলন ক্ষমতা অধিক আৰু গেছীয়কৰণৰ বাবেও উপযোগী। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত আজি স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ উদ্যোগত ছানডেজ অব চাইকেল শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। 2030 বৰ্ষত দেশত হ'বলগীয়া কমনৱেলথ গেমছৰ লগত সংগতি ৰাখি এই সজাগতামূলক চাইকেল ৰেলীটো উলিওৱা হয়। কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী ৰাক্সা নিখিল খাৰ্চে এই চাইকেল ৰেলীৰ শুভাৰম্ভ কৰি এইদৰে কয়।
1: हमारे स्पोर्ट्स मिनिस्ट्री के माध्यम से कॉमनवेल्थ के इस अवसर पे संडे ऑन साइकिल का इवेंट सब जगह पे करवा रहे हैं और गुवाहाटी IIT में भी यहाँ करवा रहे हैं। काफी अच्छा कैंपस है और काफी साइकिलिस्ट यहाँ पे आए। विद इन द कैंपस भी यहाँ के सभी स्टूडेंट साइकिलिंग में इंटरेस्टेड है और आदरणीय प्रधानमंत्री जी ने भी ये पहल की है कि फिट इंडिया के माध्यम से हम साइकिलिंग के ऊपर ज्यादा फोकस करें। इसलिए पिछले 2 साल से हमारे कैबिनेट मिनिस्टर आदरणीय मनसुख भाई मांडविया उनके विजन से संडे ऑन साइकिल ये इवेंट पूरे देश में हर संडे में किया जाता है और यही अपील इसके माध्यम से हम कर रहे हैं कि साइकिलिंग इज द बेस्ट ऑप्शन फॉर द फिटनेस और यूथ इसमें ज्यादा से ज्यादा पार्टिसिपेट अपने डेली रूटीन के लिए साइकिलिंग को प्रेफर करें।
0: উল্লেখযোগ্য যে আজিৰ এই কাৰ্যসূচীত 350 গৰাকী চাইক্লিষ্টে অংশগ্ৰহণ কৰে আৰু এই ৰেলী IIT গুৱাহাটীৰ পৰা উলিওৱা হয়। মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মটক জনগোষ্ঠীৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বদেশ প্ৰেম, অসাধাৰণ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বৰ আদৰ্শৰে তৰুণ প্ৰজন্ম আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। অসমৰ ভূমিপুত্ৰসকলৰ মাজৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী মটকসকলৰ শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সোঁৱৰণত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসনে 224 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ আয়োজন কৰিছে। জিলাখনৰ পানীতোলা বালিজান যুৱ সংঘৰ খেলপথাৰত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই একেটা অনুষ্ঠানতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্প বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থকাৰ কথা। অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকিব। উল্লেখযোগ্য যে জিলা প্ৰশাসনে সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনকে ধৰি কেইবাটাও সংগঠনৰ সহযোগত এই দিৱসৰ আয়োজন কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত শুকুৰবাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। কাইলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীসকলে কাইলৈ আৰু পৰহিলৈ দুদিনৰ বাবে কৰ্ম

0: জৰিয়তে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী সন্থাৰ উত্তৰ পূব মণ্ডলৰ সাধাৰণ সম্পাদক শ্যামন্ত কোঁৱৰে এই কথা প্ৰকাশ কৰিছে। সন্থাটোৰ প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা মতে বেংক কৰ্তৃপক্ষৰ সৈতে চলি থকা দ্বিপাক্ষিক আলোচনাত লাভ কৰা ইতিবাচক সঁহাৰিৰ বাবে কৰ্মবিৰতি স্থগিত ৰখা হৈছে। বৰপেটা জিলা আৰক্ষীয়ে চাইবাৰ অপৰাধত জড়িতৰ অভিযোগত কালি দুজন লোকক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ এগৰাকী মহিলা শেহতীয়াকৈ চাইবাৰ অপৰাধৰ বলি হোৱাত আৰক্ষীৰ ওচৰ চপাত আৰক্ষীয়ে তৎপৰতাৰে এই অপৰাধীকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। এই বিষয়ে সবিশেষ কৈছে আমাৰ বৰপেটা জিলাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: বৰপেটা জিলাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে আৰু যথেষ্ট সফলতা লাভ কৰিছে। কালিও দুজন তেনে কাৰ্যত জড়িত লোকৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়। লোক দুজনৰ নাম হ'ল চাহিল আহমেদ আৰু আছিক ইকবাল হুছেইন। দুয়োজনৰ পৰা আৰক্ষীয়ে 11খন ডেবিট কাৰ্ড, 4টা মোবাইল ফোন আৰু 1খন ভোটাৰ কাৰ্ড জব্দ কৰে। শেহতীয়াকৈ বৰপেটাৰ বাসিন্দা সুবিধা দাস মেধি নামৰ এগৰাকী মহিলা চাইবাৰ অপৰাধৰ বলি হয়। এটিএমৰ পৰা টকা উলিয়াবলৈ যাওঁতে মহিলাগৰাকীয়ে দুই চাইবাৰ অপৰাধীৰ কবলত পৰে। এই সন্দৰ্ভত বৰপেটা সদৰ আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই চাহিল আৰু আছিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ কলগাছিত দুটা তেনেকুৱা ঘটনা সংঘটিত হয় আৰু প্ৰায় 4জন লোকক গ্ৰেপ্তাৰ কৰা হয়, যিসকলৰ জিম্মাৰ পৰা প্ৰায় 200ৰো অধিক বিভিন্ন ধৰণৰ কাৰ্ড, এটিএম কাৰ্ড, আয়ুষ্মান কাৰ্ড, আধাৰ কাৰ্ড আদি উদ্ধাৰ কৰা হয়। তদুপৰি এনে কাৰ্ড বনোৱা যন্ত্ৰ পাতিও উদ্ধাৰ কৰা হয়।
0: লখিমপুৰৰ ৰূপামণিগড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি এই শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা কৰিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ ভনিতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনী ITBPৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি গড়লৈ আৰু দলটোক নেতৃত্ব দিয়া ভনিতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই সাফল্যৰ বাবে ৰূপামণি গড় আৰু ভনিতা টিমুংপিলৈ অভিনন্দন জনাইছে। শ্ৰীসোণোৱালে কালি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে এই অভিযানৰ জৰিয়তে বহুতৰ বাবে কল্পনাস্বৰূপ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত অসমৰ জীয়ৰীৰ দৃঢ় সংকল্প আৰু সাহস খোদিত হ'ল। দুয়োগৰাকী সাহসী নাৰীয়ে দৃঢ় মনোবল, অধ্যৱসায় আৰু আত্মবিশ্বাস থাকিলে যে কোনো শিখৰে কঠিন নহয় সেয়া প্ৰমাণিত কৰা বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে 197 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 3টা উইকেট হেৰুৱাই 200 ৰাণ কৰে। দলৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে 101 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰফ চিমৰন সিঙে 69 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 196 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জছ ইংলিছে সৰ্বাধিক 72 ৰাণ কৰে। শ্ৰেয়াছ আয়াৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কলকাতাৰ ইডেন গাৰ্ডেনছত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত দিল্লী কেপিটেলছৰ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: অসমৰ ৰূপামণি গঢ়ৰ এভাৰেষ্ট শৃংগ আৰোহণ, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, অসমত কয়লা গেছ উৎপাদনৰ বাবে কেন্দ্ৰৰ সিদ্ধান্তকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ইয়াৰে এভাৰেষ্ট আৰোহণ সম্পৰ্কীয় বাতৰিটো দৈনিক জনমভূমি কাকতে, লখিমপুৰৰ লীলাবাৰীৰ ৰূপামণি গঢ়ে ৰচিলে দুৰ্লভ ইতিহাস, এভাৰেষ্টৰ শিখৰত অসম কন্যা, অসমৰ প্ৰতিদিন কাকতে, জাতিক গৌৰৱান্বিত কৰি ইতিহাসৰ স্বৰ্ণীল পৃষ্ঠাত নাম লিপিবদ্ধ কৰিলে লখিমপুৰৰ জীয়ৰীয়ে, এভাৰেষ্টৰ শিখৰত অসম কন্যাৰ ৰূপামণি, আৰু দি আছাম ট্ৰিবিউন কাকতে, ৰূপামণি গড় ফাৰ্ষ্ট আছাম উইমেন ফ্ৰম আছাম টু স্কেল মাউণ্ট এভাৰেষ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সৈতে আলোচনাত মিলিত হোৱাৰ খবৰটো আজি কেইবাখনো কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতত বাতৰিটোৰ শীৰ্ষক, দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী সাক্ষাৎ মুখ্যমন্ত্ৰীৰ, ৰাজ্যৰ উন্নয়ন বিকাশৰ ৰূপৰেখাক লৈ সীতাৰমনেৰে আলোচনা ডঃ শৰ্মাৰ। একেটা বাতৰি দ্য চেণ্টিয়েল কাকতে CM এণ্ড সীতাৰমন ডিছকাছ আছামছ গ্ৰ'থ ৰোডমেপ শিৰোনামেৰে প্ৰকাশ কৰিছে। ইন্ধনৰ দাম বৃদ্ধি, ৰন্ধন গেছৰ নাটনিৰ প্ৰসংগটো কাকতসমূহে যথেষ্ট গুৰুত্ব দিছে। আমাৰ অসম কাকতে ইয়াক লৈ 10 দিনত 3বাৰকৈ ইন্ধনৰ দাম বৃদ্ধি

0: বৃদ্ধিৰ আশংকা আৰু দৈনিক অসংখ্যাগতে বুকিঙৰ 15-20 দিনলৈ গ্ৰাহকে পোৱা নাই চিলিণ্ডাৰ ৰন্ধন গেছ বিচাৰি স্বদেশে হাহাকাৰ শিৰোনামেৰে একোডকে বাতৰি প্ৰকাশ কৰিছে। অৱশ্যে ইয়াৰ মাজতো আশাব্যঞ্জক দুটাকৈ বাতৰি অসমে খবৰ কাকতে ক্ৰমে দেশত এন্ধাৰৰ আশংকা ভৰসা অসম আৰু দেশত ইন্ধনৰ গভীৰ সংকটৰ সময়ত অসমত কয়লা গেছ উৎপাদনৰ বৃহৎ সিদ্ধান্ত কেন্দ্ৰ শীৰ্ষকেৰে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। ইয়াৰ উপৰি ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণেৰে 51,000 যুৱক যুৱতীক নিযুক্তি, ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত কেইবাটাও দুৰ্ঘটনাকে ধৰি বিভিন্ন বাতৰি আজি প্ৰথম পৃষ্ঠাৰ অন্যান্য বাতৰি কাকতত স্থান লাভ কৰিছে। এতিয়া আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ ডেভিড। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ, ৰাজ্যৰ বিকাষ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা, ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি, বায়ুসেনা বাহিনীৰ ইম্ফলত আবদ্ধ অসমৰ 132 গৰাকী NCC কেডেটক উদ্ধাৰ, অসমত উপলব্ধ সহজে দাহ্য কয়লাক ভৱিষ্যতৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে পাঞ্জাব কিংছৰ 7 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: আমাৰ ডেজাৰ্ট আহি গ'ল পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ
1: বিল ভৰাৰ আগতেতো আহিব নহয়
2: ঐ ছোৱালীহঁত কি কৰি আছ
3: বিললৈ ৰৈ আছো
2: তোমাৰ কাৰ্ডখন দিয়া না পিন দিয়া
4: RBI কয় যে আপোনাৰ পিন OTP CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব হে
2: এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি
4: RBI কয় জানি লওক সতৰ্ক হওক

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21-26 মেলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মেত অন্ত পৰিব। মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি ছানডেজ অৱ চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিক্কিম আৰু পশ্চিমবংগৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। লখিমপুৰৰ ৰূপামণিগড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি এই শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰি 4 অভাৰ 1 বলত 1 উইকেট হেৰুৱাই 33 ৰাণ কৰি খেলি আছে। সন্ধিয়া 7:30 বজাত কলকাতাৰ ইডেন গাৰ্ডেনছত প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 বজাত।
1: লাগে আকাশবাণী গুৱাহাটী মহাবাহু দলমাৰলি আডুনথু লুনাং ডেঙালং জিতেন তেরাং পেনকি লুনা লুনার জিগলং পো আলুনালাম থেকে সিন্টু আমানি মাসাম আর্চিক সেনান

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নতুন দিল্লীত উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা, ৰাজ্যৰ বিভিন্ন স্থানত আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন, কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত সংঘটিত পথ দুৰ্ঘটনাত 4 লোক নিহত, বন বিভাগৰ ধেমাজিৰ জোনাই প্ৰস্তাৱিত পবা অভয়াৰণ্যত বাঘৰ উপস্থিতি নিশ্চিত, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছক ৰাজস্থান ৰয়েলছৰ 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত উচ্চপদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যত চলি থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা কৰে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হলে অসমৰ আন্তঃগাঁথনি, জনসেৱা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অসমে নতুন গতিৰে বিকাশ লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱা দিল্লীৰ SP মাৰ্গত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। ড০ শৰ্মাই অসম ভৱনৰ কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে গুণগত মান বৰ্তাই নিৰ্ধাৰিত সময়ত কামখিনি সম্পূৰ্ণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। পৰিদৰ্শনৰ কালচোৱাত মুখ্যমন্ত্ৰীৰ সৈতে অসম ভৱনৰ আৱাসী আয়ুক্ত কবিতা পদ্মনাভনো উপস্থিত থাকে। এই অসম ভৱনে ৰাষ্ট্ৰীয় ৰাজধানীলৈ যোৱা অসমৰ লোকসকলৰ বাবে উন্নত সুবিধা প্ৰদান কৰাৰ লগতে নতুন দিল্লীত ৰাজ্যখনৰ উপস্থিতিও শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। আমাৰ পূৰ্বৰ বাতৰিত উল্লেখ কৰা হৈছে যে কালি মুখ্যমন্ত্ৰী ড০ শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। বিত্তমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিগত 5 অসমলৈ আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে শ্ৰীমতী সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰে। চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা মতে আলোচনাকালত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু বিনিয়োগ সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে ড০ শৰ্মাই বিত্তমন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ কয় যে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে তথা যোগাযোগ ব্যৱস্থা উন্নতি সাধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি প্ৰকল্প, ঔদ্যোগিক বিনিয়োগ আৰু কল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে। বৈঠকত ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটা আৰু মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ড০ কে দ্বিবেদীও উপস্থিত থাকে। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন কৰা হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত আজি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 2030 দেশত হ'বলগীয়া কমনৱেলথ গেমছৰ লগত সংগতি ৰাখি সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। উল্লেখযোগ্য যে IIT গুৱাহাটীৰ পৰা উলিওৱা আজিৰ এই কাৰ্যসূচীত 350 চাইক্লিষ্টে অংশগ্ৰহণ কৰে। ফিট ইণ্ডিয়া ছানডেজ অন চাইকেলৰ 75 সংখ্যক এই বিশেষ সংস্কৰণটো ফিটনেছ আৰু ক্ৰীড়াত অংশগ্ৰহণৰ প্ৰচাৰৰ বাবে দেশজুৰি উদযাপন কৰা হয়। আজিৰ এই কাৰ্যসূচী সমগ্ৰ দেশতে 8,000 অধিক স্থানত অনুষ্ঠিত হয়। আহমেদাবাদৰ লগতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সকলো আঞ্চলিক কেন্দ্ৰতে আজি কমনৱেলথ গেমছ শীৰ্ষক এখন বিশেষ প্ৰদৰ্শনীও অনুষ্ঠিত হয়। আনহাতে অসম মেঘালয় সীমান্তৱৰ্তী হেলিডেগঞ্জতো আজি ফিট ইণ্ডিয়া ৱৰ্ল্ড চাইকেল ডে আৰু স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 183 নম্বৰ BS বেটেলিয়নৰ উদ্যোগত হেলিডেগঞ্জ BSF কেম্পৰ পৰা এই উপলক্ষে উলিওৱা চাইকেল সমদলত বহুসংখ্যক BSF জোৱানে অংশগ্ৰহণ কৰে। হেলিডেগঞ্জ বজাৰ সংলগ্ন বিভিন্ন পথ অতিক্ৰম কৰা এই সমদলৰ জৰিয়তে স্বাস্থ্য সচেতনতা, শাৰীৰিক সক্ষমতা বৃদ্ধি আৰু পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰত চাইকেল ব্যৱহাৰৰ গুৰুত্বৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হয়। ইয়াৰ পাছতে স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা পদযাত্ৰা উলিওৱা হয়। এই কাৰ্যসূচীত BSFৰ মহিলা জোৱানসকলেও অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত পথ দুৰ্ঘটনাত 4 লোক নিহত হয়। মিৰ্জা পলাশবাৰী সংযোগী পথত এই দুৰ্ঘটনা

0: সংঘটিত হয়। দুৰ্ঘটনাস্থলীত তিনিজন যুৱকৰ মৃত্যু হোৱাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আন এজন যুৱকৰ মৃত্যু হয়। মৃত্যু হোৱা যুৱককেইজনৰ ভিতৰত মাজিৰ গাঁৱৰ বৰুৱাপাৰাৰ জ্যোতি কলিতা, ৰঙামাটি দোকানীপাৰাৰ নিখিল দাস, অৰ্ণৱ বৰ্মন আৰু আন এজন যুৱকৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আনহাতে আহত দীপাংকৰ কলিতা নামৰ এজন যুৱক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনা সন্দৰ্ভত আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসে এইদৰে কয়।
1: কামৰূপ জিলাৰ পলাকবাৰী থানাৰ অন্তৰ্গত বজাৰপাৰাত নিশা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। মিৰ্জাৰ পৰা পলাকবাৰীলৈ যোৱা পথত প্ৰায় 2 বজাত এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত থিতাতে 3 যুৱকৰ মৃত্যু হয় আৰু 2 আহত যুৱকক গুৱাহাটী মেডিকেল কলেজলৈ নিয়া হয়, যদিও এগৰাকী মেডিকেল কলেজত মৃত্যু হয় আৰু বৰ্তমান এগৰাকী মৃত্যুৰ সৈতে যুঁজি আছে।
0: মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মটক জনগোষ্ঠীৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বদেশ প্ৰেম, অসাধাৰণ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বৰ আদৰ্শৰে তৰুণ প্ৰজন্ম আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। অসমৰ ভূমিপুত্ৰসকলৰ মাজৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী মটকসকলৰ শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সোঁৱৰণত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসনে 224 স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ আয়োজন কৰে। জিলাখনৰ পানীতোলা বালিজান যুৱ সংঘৰ খেলপথাৰত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মটক ৰজা সৰ্বানন্দ সিংহৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম তথা মটক সমাজৰ গৌৰৱময় ইতিহাসত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সুশাসন আৰু জনকল্যাণৰ বাবে আগবঢ়োৱা অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলি তেওঁ উল্লেখ কৰে। এই একেটা অনুষ্ঠানতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্প বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘাৰিতা উপস্থিত থাকে। অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি ভালে সংখ্যক গণ্যমান্য লোক উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
2: ধেমাজি জিলাৰ জোনাইৰ প্ৰস্তাৱিত পবা অভয়াৰণ্যত বন বিভাগে বাঘৰ খোজ প্ৰত্যক্ষ কৰি বনাঞ্চলখনত বাঘৰ উপস্থিতি নিশ্চিত কৰিছে। শেহতীয়াকৈ অভয়াৰণ্যখনৰ বিভিন্ন স্থানত বাঘৰ খোজ প্ৰত্যক্ষ কৰি বনাঞ্চলত স্থানীয় ৰাইজৰ লগতে বনকৰ্মীসকলে কেইবাটাও বাঘৰ উপস্থিতি সন্দেহ কৰিছে। উল্লেখযোগ্য যে অভয়াৰণ্যখনত 3 বিটখণ্ডত বনৰক্ষী তহলদাৰী দলে বাঘৰ খোজ চিহ্ন প্ৰত্যক্ষ কৰাৰ পৰিপ্ৰেক্ষিতত জোনাই বন বিভাগে স্থানীয় ৰাইজ আৰু পৰ্যটকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বন বিভাগে কেইবাটাও প্ৰাপ্তবয়স্ক বাঘৰ লগতে পোৱালিৰ খোজৰ চিহ্নও দেখা পোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে। তদুপৰি কিছুদিন পূৰ্বে বনাঞ্চলখনৰ কাষৰীয়া ঐৰামঘাট অঞ্চলৰ বিভিন্ন চৰ চাপৰিত বাঘে আতংকৰ সৃষ্টি কৰাৰ লগতে গোধনো নিধন কৰে বুলি বন বিভাগে জানিবলৈ দিছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21-26 মেলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মেত অন্ত পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কৰ উপস্থিতিত সদনৰ কাম কাজ এদিনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদনত কাইলৈ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব। চৰকাৰে 26 মেত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব আৰু বিধেয়কখন সন্দৰ্ভত আলোচনা চলিব। কোকৰাঝাৰ জিলাৰ ঢোলমাৰা লালকুৰা চাহবাগিচাত দুজনী স্কুলীয়া ছাত্ৰীৰ কৰুণ মৃত্যু সন্দৰ্ভত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে সংবাদমেল সম্বোধন কৰে। 3 পূৰ্বে বাগিচাখনৰ এটা পুখুৰীৰ পৰা 2 ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল। ছাত্ৰী 2 মৃত্যুত কোনো লোক জড়িত আছে বুলি পৰিয়ালৰ লগতে স্থানীয় গাঁওবাসীয়ে সন্দেহ প্ৰকাশ কৰি ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে পৰিয়ালটোক ন্যায় দিবলৈ দাবী জনায়। জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেল সম্বোধন কৰি এই তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰাৰ লগতে ছাত্ৰী 2 মৃত্যু পানীত ডুবিয়ে হোৱা বুলি প্ৰাৰম্ভিক তদন্তত প্ৰকাশ কৰে।
3: আমি 21 মে 2026 কোকৰাঝাৰ PSO এইটো খবৰ পাইছিলোঁ কি 2 মাইনৰ ছোৱালী মিছিং হৈছে। কোনো সাসপিচিয়াস বডিলি ইনজুৰি পোৱা নাই। তাৰপিছত আমি বডিকে KMCHত পোষ্টমৰ্টেম কাৰণত পঠাই দিলোঁ। সেই পিছত আমি সেইদিনত কোকৰাঝাৰ PSOত আমি কমপ্লেইনটো পাইছোঁ ফ্ৰম ভিক্টিম ফেমিলি, যাতে মেইন

0: আলিগেশন আসিলে অগেনস্ট টু পার্সনস, অভিযোগ সেইটো আসিলে কি এই যে রোড সাইড পুকুরি আসিলে তাতে তেওঁলোকে মাটিটো ভরা নাই আর বাউন্ডারি ওয়ালটো করা নাই, এই কারণ দুজন ছোৱালীর মৃত্যু হয়েছে।
1: নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি আয়োজিত এটা অনুষ্ঠানত অসমৰ দুগৰাকী সংস্কৃত পণ্ডিত ডক্টৰ মুকুন্দকাম শৰ্মাক ন্যায় শিৰোমণি আৰু ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাক মীমাংসা কেশৰী উপাধিৰে বিভূষিত কৰা হয়। শতবৰ্ষ অতিক্ৰম কৰা নলবাৰীৰ কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰ অসমৰ এই দুগৰাকী বৰেণ্য সংস্কৃত পণ্ডিতক এই উপাধি প্ৰদান কৰে। উল্লেখযোগ্য যে এইবাৰ ন্যায় শিৰোমণি উপাধি লাভ কৰা মুকুন্দৰাম শৰ্মা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পূৰ্বৰ কুলাধিপতি। আনহাতে মীমাংসা উপাধি লাভ কৰা ডঃ ৰাজেন্দ্ৰনাথ শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আৰু ৰাষ্ট্ৰপতিৰ বিশেষ সন্মানপ্ৰাপ্ত। কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ 33 সংখ্যক ত্ৰিবাৰ্ষিক সভাৰ সৈতে সংগতি ৰাখি এই উপাধি প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গৱেষণামূলক কৰ্মৰে ডক্টৰেট ডিগ্ৰী লাভ কৰা নলবাৰী জিলাৰ কেইবাগৰাকী গৱেষকক সম্বৰ্ধনা জনোৱা হয়। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী বগাজুলিৰ দিলাইশ্ৰী বজাৰৰ সমীপত আজি আবেলি এটা পুৰণি মৰ্টাৰ চেল বোমা উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ভূটান পাহাৰৰ পৰা বৈ অহা নিজৰাৰ পাৰত স্থানীয় লোকে এই সন্দেহজনক সামগ্ৰীটো প্ৰত্যক্ষ কৰি সীমা সুৰক্ষা বলৰ চাউনীত খবৰ দিয়ে। ইয়াৰ পাছত ঘটনাস্থলীত আৰক্ষী আৰু এছ এছ বিৰ এটা দলে ক্ষিপ্ৰতাৰে মৰ্টাৰ চেল বোমাটো উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায়। পাছত বোমাটো সক্ৰিয় নহয় বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে। বজালী জিলাৰ পাটাচাৰকুচি শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা শাখা সাহিত্য সভা কাৰ্যালয়ৰ বাকৰিত সভাপতি হৰ্ষমোহন শৰ্মাই পতাকা উত্তোলন কৰে। উপসভাপতি অপূৰ্ব কুমাৰ শৰ্মাই স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ পাছতেই অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোবিন্দ কলিতাই কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি সাহিত্য সভাৰ সাংগঠনিক দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়। পাটাচাৰকুচি উন্নয়ন সমিতিৰ উদ্যোগত আজি পাটাচাৰকুচি শিৱ দুৰ্গা ধামত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। এই সভাত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ লগতে কেইবাগৰাকীও কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই সভাত পাটাচাৰকুচিৰ শিৱধাম পৰিচালনা সমিতি, পাটাচাৰকুচি পৌৰসভা, প্ৰাগজ্যোতি ক্লাব, পাটাচাৰকুচি চেম্বাৰ অব কমাৰ্চৰ লগতে কেইবাটাও সংগঠনৰ সদস্য উপস্থিত থাকে আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত শুকুৰবাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। কাইলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
2: ধন্যবাদ ঋতুপৰ্ণা। অসম সাহিত্য সভাৰ মুক্ত শিক্ষা সংসদৰ জালাহ কেন্দ্ৰৰ উদ্যোগত তথা বাক্সা জিলা সাহিত্য সভা আৰু জালাহ শাখা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এখন শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে অনুষ্ঠিত এই অভিৱৰ্তনখন বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে উদ্বোধন কৰে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী অভিৱৰ্তনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত মুক্ত শিক্ষা সংসদৰ জালাহ কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰী আৰু এই পাঠ্যক্ৰম প্ৰচলনত সহযোগিতা আগবঢ়োৱা আঠগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। বাতৰি যুগুতোৱাৰ পৰলৈকে মুম্বাই ইণ্ডিয়ানছে 10 অভাৰত 4টা উইকেট হেৰুৱাই 90 ৰাণ সংগ্ৰহ কৰিছে। ইপিনে সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত কলকাতাৰ ইডেন গাৰ্ডেনছত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নতুন দিল্লীত উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা। ৰাজ্যৰ বিভিন্ন স্থানত আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত সংঘটিত পথ দুৰ্ঘটনাত 4 লোক নিহত।

বন বিভাগৰ ধেমাজিৰ জোনাই প্ৰস্তাৱিত পবা অভয়াৰণ্যত বাঘৰ উপস্থিতি নিশ্চিত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছক ৰাজস্থান ৰয়েলছৰ 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।